প্রেসিডেন্ট কিতা 6.2 মেগাহার্টজ নিউজ অন এআইআর অ্যাপতে আকাশবাণী পটিয়ালা আজ শনিবার তে শক সম্বত 1948 দে আষাঢ় মহিনে দি 13 তে জুন দে মহিনে দি 27 তারিখ হ্যাঁ ইস বেলে সবের দে 5:56 তে মাফ করনা 5:56 তে 35 সেকেন্ড হো রে নে ਹੁਣ ਸਾਡੀ ਅੱਜ ਦੀ ਸਵੇਰ ਦੀ ਸਭਾ ਦਾ ਆਗਾਜ਼ ਹੁੰਦਾ ਹੈ ਅਸੀਂ ਆਪਣੇ ਸਾਰੇ ਸਰੋਤਿਆਂ ਦਾ ਅੱਜ ਦੀ ਸਭਾ ਵਿੱਚ ਨਿੱਘਾ ਸਵਾਗਤ ਕਰਦੇ ਹਾਂ